0: এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। অসমৰ প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 11টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বগীবিল টাৰ্মিনেলৰ পৰা আজি দিনৰ 11 বজাত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ যাত্ৰাত নতুন সংযোজন হিচাপে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল মুকলি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আৰু এছিয়ান গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় এথলীটসকলক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শুভেচ্ছা। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যিক মন্ত্ৰীসভাই অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষী, এ পি আৰ অ', এছ ডি আৰ এফ, অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা, বন সুৰক্ষা বাহিনী তথা আবকাৰী বিভাগৰ 11টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰে। মন্ত্ৰীসভাই লগতে ৰাষ্ট্ৰীয় ঘাইপথ শাখাত এগৰাকী অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লয়। পূৰ্বে লোক নিৰ্মাণ বিভাগত থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভৱন বিভাগক পৃথক কৰি ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ কাম চোৱা চিতাৰ বাবে অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে। জল জীৱন মিছনৰ আঁচনিসমূহৰ ৰূপায়ণৰ বাবে মন্ত্ৰীসভাই বি টি চি, কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সৈতে বুজাবুজিৰ চুক্তিৰ 3খন খচৰা প্ৰস্তুত কৰে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
1: জল জীৱন মিছনৰ আঁচনিসমূহ ৰূপায়ণৰ কাৰণে কেবিনেটে আজি বি টি চি, কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিলৰ লগত মেমৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং 3টা খচৰা প্ৰস্তুত কৰে, যাতে জল জীৱন মিছনৰ আঁচনিসমূহ জলমিত্ৰকে ধৰি আমি যেনেকে দৰমহা দিওঁ, প্লেইন এৰিয়াত যেনেকে সুচাৰুৰূপে গোটেই বিষয়টো পৰিচালনা কৰি থকা হৈছে, ঠিক একেই সুচাৰুৰূপে যাতে বি টি চি, ডিমা হাছাও আৰু কাৰ্বি আংলঙতো পৰিচালনা হয়, তাৰ বাবে 3খন মেমৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিঙত আজি কেবিনেটে অনুমোদন দিয়ে আৰু এই 3খনত ছিগনেচাৰ হৈ গলে সেই 3টা অট'নমাছ কাউন্সিল এৰিয়াটো জল জীৱন মিছন সুচাৰুৰূপে পৰিচালনা কৰিব পৰা হ'ব।
0: ৰাজ্যিক মন্ত্ৰীসভাই মধুপুৰ সত্ৰলৈ মাহিলী 1,00,000 টকাকৈ প্ৰদান আৰু আছাম ৰেজিমেণ্টৰ আন্তঃগাঁথনিৰ বাবে 10 কোটি টকা প্ৰদানত অনুমোদন জনায়। তদুপৰি মন্ত্ৰীসভাৰ বৈঠকত কালি পুৰণি বাহন ক্ৰয় বিক্ৰয়ত অনুমোদন জনোৱা হয়। এই অনুসৰি 3 বছৰ পুৰণি বাহনত গ্ৰীণ চেজ দিব নালাগে। ইয়াৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক আৰু চি এন জি বাহনত গ্ৰীণ চেজ দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীসভাই নীলাচল পাহাৰৰ সমীপৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ উন্নয়ন প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ টাটা কনচাল্টিং ইঞ্জিনিয়াৰ্ছ লিমিটেডক নিয়োগ কৰাত অনুমোদন জনাইছে। তদুপৰি পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কীয় বিষয়সমূহত সংশ্লিষ্ট জিলা ন্যায়াধীশৰ আদালতক ক্ষমতা অৰ্পণ কৰাৰ বাবে অসম পৌৰ নিগম নিৰ্বাচন বিধি 2026তো মন্ত্ৰীসভাই অনুমোদন জনায়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা দিনৰ 11 বজাত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া 2খনকৈ মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা কৰিব। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ থাকিব আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হ'ব। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰটকল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে জড়িত কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইকে ধৰি কেইবাগৰাকী বিধায়ক তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকিব। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ যাত্ৰাত নতুন সংযোজন হিচাপে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ মাজগাঁৱত স্থাপন কৰা এই চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মে 611 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসা মহাবিদ্যালয়খনে 100খন MBBS আসনেৰে ৰাজ্যৰ পঞ্চদশ চিকিৎসা মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত অভয়াপুৰী, খুৰাগাঁও, কছাৰীপাৰা আদৰ্শ আৱাসিক বিদ্যালয়, টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, সৃজনগ্ৰামৰ ৰঘুনাথ বিক্ৰম মন্দিৰ সত্ৰ আৰু বীৰজৰা চাহবাগিচা আদৰ্শ মাধ্যমিক বিদ্যালয় আছে। তদুপৰি বঙাইগাঁৱৰ বিসৰ্জন ঘাটত 34 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰনাৰায়ণৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰা হ'ব। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল, বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তকে ধৰি আন কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 জন পুৰুষ আৰু 9,43,300 গৰাকী মহিলা ভোটদাতা। 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া আৰু 53গৰাকী জ'নেল বিষয়া নিয়োগ কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54জন মাইক্ৰ অবজাৰভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণত নিয়োজিত প্ৰিজাইডিং আৰু পলিং বিষয়াসকল আজি সংশ্লিষ্ট ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হ'ব। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কোটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগমাৰ্চ অব্যাহত ৰাখিছে। এই নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। শাসকীয় বিজেপি আৰু বিৰোধী

0: ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি অন্তিম দিনা প্ৰচাৰ অভিযান চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ GST এখন ৰাষ্ট্ৰ এটা কৰ ব্যৱস্থাৰ জৰিয়তে দেশৰ আৰ্থ সামাজিক দিশত হোৱা ৰূপান্তৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে। সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ GST এখন ৰাষ্ট্ৰ এটা কৰ ব্যৱস্থা ভাৰতত গ্ৰহণ কৰা অন্যতম উল্লেখযোগ্য কৰ সংস্কাৰ। 2017 চনৰ 1 জুলাইত প্ৰৱৰ্তন কৰা এই ব্যৱস্থাই কেইবাটাও কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ এক উমৈহতীয়া পৰিকাঠামোৰ আওতালৈ আনি দেশৰ পৰোক্ষ কৰ ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰে। এখন ৰাষ্ট্ৰ এটা কৰ ব্যৱস্থা এখন বজাৰ সৃষ্টিৰ দৃষ্টিভংগীৰে এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ পূৰ্বে ভাৰতৰ পৰোক্ষ কৰ ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্যসমূহে আৰোপ কৰা কেইবাটাও কৰ আছিল। কেন্দ্ৰীয় আবকাৰী শুল্ক, কেন্দ্ৰীয় বিক্ৰী কৰ, প্ৰৱেশ কৰ ইত্যাদিৰ ফলত প্ৰায়ে ব্যৱসায়ীসকলে জটিলতাৰ সন্মুখীন হৈছিল। GSTয়ে সামগ্ৰী আৰু সেৱাৰ যোগানৰ ওপৰত সৰ্বাত্মক আৰু উৎস আধাৰিত কৰ সংযোজন কৰি সমগ্ৰ ব্যৱস্থাটোৰ পৰিৱৰ্তন সাধন কৰিলে। ইয়াৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্যৰ দ্বৈত ব্যৱস্থাৰে GST আৰোপ কৰে। GSTয়ে ভাৰতীয় অৰ্থনীতিৰ আনুষ্ঠানিকৰণতো উদগনি যোগাইছে। পঞ্জীয়ন, কৰ ৰিটাৰ্ণ দাখিল, কৰ পৰিশোধ আদি ডিজিটেল মঞ্চলৈ লৈ যোৱাৰ লগতে সমগ্ৰ ব্যৱস্থাটো প্ৰযুক্তি নিৰ্ভৰ আৰু স্বচ্ছ হৈছে। গ্ৰাহকৰ বাবেও GSTয়ে স্বচ্ছতা আনিছে। GSTয়ে দেশৰ অৰ্থনৈতিক যাত্ৰাত সাধন কৰা গুৰুত্বপূৰ্ণ সংস্কাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মত প্ৰকাশ কৰে।
1: সবী ৰাজ্যকো সবকো সাথ লেকৰ আজাদ ভাৰত কা ইতনা বড়া টেক্স ৰিফৰ্ম সম্ভৱ হো পায়া ইয়ে কেন্দ্ৰ और राज्यों के प्रयासों का नतीजा था कि देश दर्जनों टैक्सों के जाल से मुक्त हुआ और पूरे देश के लिए एक जैसी व्यवस्था बनी। वन नेशन वन टैक्स का सपना साकार हुआ। रिफॉर्म एक अनवरत चलने वाली प्रक्रिया होती है। जब समय बदलता है, देश की जरूरत बदलती है, तो नेक्स्ट जनरेशन रिफॉर्म भी उतने ही आवश्यक होते हैं। इसलिए देश की वर्तमान जरूरतों और भविष्य के सपनों को देखते हुए GST के ये नए रिफॉर्म्स लागू हो रहे हैं। नए स्वरूप में मुख्य रूप से अब सिर्फ 5% और 18% के ही टैक्स लेव रहेंगे। इसका मतलब है रोजमर्रा के इस्तेमाल की ज्यादातर चीजें और सस्ती हो जाएगी।
0: দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ঠাইত লখিমপুৰ জিলাৰ ঢকুৱাখানা সংহত শিশু উন্নত প্ৰকল্পৰ অধীনত কালি এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰকল্পটোৰ অধীনৰ ডিমৰুগুৰি পঞ্চায়তৰ নামনি আলিমূৰ ডাংধৰা অংগনবাড়ী কেন্দ্ৰ, খেৰকটা পঞ্চায়তৰ বকুলগুৰি অংগনবাড়ী কেন্দ্ৰ আৰু পূব ঢকুৱাখানা পঞ্চায়তৰ বান্দেনা কেন্দ্ৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰে আগবঢ়োৱা আৰ্থিক অনুদান আৰু সম্বৰ্ধনা পত্ৰ বিতৰণ কৰা হয়। মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত কালি মধুপুৰ মিচিং আদৰ্শ অংগনবাড়ী কেন্দ্ৰত অংগন মিলন সেৱা অনুষ্ঠিত হয়। দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ কালি সামৰণি পৰে। এছিয়া অলিম্পিক পৰিষদৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে এই ক্ৰীড়াৰ সামৰণি ঘোষণা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এছিয়ান গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় এথলীটসকলক শুভেচ্ছা জনাইছে। শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী সদস্যক লৈ দেশ গৌৰৱান্বিত। খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম, দক্ষতা আৰু দৃঢ়তাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈৰ শলাগ লয়। ভাৰতে এইবাৰৰ এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ সঞ্জীৱনী পাঠকৰ সৈতে। ৰাজ্যিক মন্ত্ৰীসভাই অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে বিভিন্ন পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত অনুমোদন জনোৱাৰ বাতৰিটো দৈনিক অসম, দ্য চেণ্টিনেল, অসমীয়া খবৰ কাকতে মুখ্য বাতৰিত স্থান দিছে। ৰাজ্যত পুৰণি বাহন ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত 3 বছৰ পুৰণি বাহনত গ্ৰীণ চেজ দিয়াৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক আৰু চি এন জি বাহনত গ্ৰীণ চেজ দিব নালাগে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিটো দৈনিক অগ্ৰদূত, দি আছাম ট্ৰিবিউন, আমাৰ অসম কাকতে বিতংভাৱে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে শোণিতপুৰ আৰক্ষীৰ সহযোগত বিভিন্ন সময়ত ভাৰতীয় সেনাৰ নিৰাপত্তা সম্পৰ্কীয় গোপন তথ্য বিভিন্ন উপায়েৰে পাকিস্তানলৈ প্ৰেৰণ কৰাৰ অভিযোগত দুজন পাকিস্তানৰ চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰাৰ বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিত স্থান দিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দাখিল হোৱা দুখনকৈ লেখ আবেদনৰ আজি উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ হ'ব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে আজি সুপ্ৰীম কোৰ্টত শুনানি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া গ্লোবেল হেলথ এষ্টিমেটৰ প্ৰতিবেদনৰ তথ্য অনুসৰি ভাৰতত জন্মৰ সময়ত গড় জীৱনকাল 71 বছৰলৈ বৃদ্ধি পাইছে। এই বাতৰিটোক দৈনিক জনমভূমি কাকতে তথ্য সহকাৰে মুখ্য বাতৰিত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ। ধন্যবাদ সজীৱনী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। অসমৰ প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 11টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বগীবিল টাৰ্মিনেলৰ পৰা আজি দিনৰ 11 বজাত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ। ৰাজ্যৰ স্বাস্থ্যকেন্দ্ৰৰ বিকাশৰ যাত্ৰাত নতুন সংযোজন হিচাপে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল মুকলি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আৰু এছিয়ান গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় এথলীটসকলক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শুভেচ্ছা। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ পৰিবহণ আৰম্ভ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল ভোটকেন্দ্ৰলৈ ৰাওনা, পাকিস্তানৰ চোৰাংচোৱা সংস্থাক দেশৰ গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত পুনৰ এজন লোকক অসম আৰক্ষীৰ গ্ৰেপ্তাৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য, আৰু বিপিএফ নেতৃত্বাধীন বিটিচিৰ এবছৰীয়া বৰ্ষপূৰ্তি বিভিন্ন কাৰ্যসূচীৰে কোকৰাঝাৰত উদযাপন। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস, আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভণি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিবহণ আৰু যাতায়াতৰ ক্ষেত্ৰত জলপথৰ ব্যৱহাৰ সুচল আৰু কম খৰচী বুলি উল্লেখ কৰি এইদৰে কয়।
1: ভাৰতবৰ্ষৰ বুকুত থকা নদীসমূহৰ আৰু সাগৰ আৰু মহাসাগৰ ইয়াক সঠিকভাৱে আজি ব্যৱহাৰ কৰাৰ ফলত ইয়াত যিটো আমাৰ বন্দৰসমূহ হওক, নদী বন্দৰে হওক বা আমাৰ সাগৰ বন্দৰে হওক, সকলো পৰ্যায়ে বন্দৰক উন্নত মানদণ্ডৰে নিৰ্মাণ কৰি ইয়াত যাতে মালবাহী জাহাজ, যাত্ৰীবাহী জাহাজ আৰু ক্ৰুজ জাহাজ, পৰ্যটক কঢ়িওৱা জাহাজ যাতে সঠিকভাৱে চলাচল কৰিব পাৰে, যাৰ ফলত উঠি অহা প্ৰজন্মই ইয়াত কৰ্ম সংস্থাপন পাব পাৰে আৰু ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকা MSME ছেক্টৰৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ উদ্যোগপতিলৈকে তেখেতসকলৰ যিবিলাক উৎপাদিত সামগ্ৰী কম খৰচত এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ নিয়াৰ উপৰিও এখন দেশৰ পৰা আন এখন ৰাষ্ট্ৰলৈ নিয়াৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত যোৱা 12 বছৰে যিমানবিলাক পদক্ষেপ গ্ৰহণ কৰা হ'ল সাগৰমালা প্ৰগ্ৰামৰ পৰা আৰম্ভ কৰি, তাৰ ফলত আজি ভাৰতবৰ্ষৰ এখন লিডিং আগশাৰীৰ মেৰিটাইম নেশ্যন হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল।
0: তেওঁ কয় যে প্ৰাচীন কালৰে পৰা ব্যৱসায়, বাণিজ্য, পৰ্যটন আৰু জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে সৃষ্ট জলপথসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে এই জলপথসমূহৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ কয়। আজি নামৰূপৰ অসম পেট্ৰকেমিকেলছ লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখন মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা আৰম্ভ কৰিছে। প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ আছে আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হৈছে। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰট'কল জলপথ ব্যৱস্থাৰ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে অভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। আজিৰ অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ, বাণিজ্য আৰু

0: যুৱ প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ উপৰি কেইবাগৰাকীও বিধায়ক তথা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকে। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে আজি ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। নগাঁও জিলাৰ পৰা মুঠ 11,535গৰাকী বিষয়া কৰ্মচাৰী ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। আনহাতে 2,307গৰাকী নিৰাপত্তাৰক্ষী ভোটগ্ৰহণৰ সময়ত শান্তি শৃংখলা ৰক্ষাৰ দায়িত্ব পালনৰ বাবে ৰাওনা হৈছে। মৰিগাঁও জিলাতো নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকল 970টা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বুলি জিলা আয়ুক্ত সৃষ্টি সিঙে জানিবলৈ দিয়ে। জিলাখনত ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি মহিলা ভোটগ্ৰহণ কৰ্মীসকল তেওঁলোকৰ নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা হয়। জিলা আয়ুক্তগৰাকীয়ে কয় যে স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে আৰু নিৰাপত্তাৰ সামগ্ৰিক দিশটো শক্তিশালী কৰি তোলা হৈছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ঢিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া আৰু 53গৰাকী জোনেল বিষয়াক নিয়োগ কৰিছে। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,559জন পুৰুষ আৰু 9,43,300গৰাকী মহিলা ভোটদাতা। 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54জন মাইক্ৰ অবজাৰ্ভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কুটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে। পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী মহানগৰ সাতগাঁৱৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ বেগুচৰাইৰ ৰিতেশ কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে সুৰক্ষা বাহিনীৰ গোপন তথ্য পাকিস্তান চোৰাংচোৱা সংস্থালৈ প্ৰেৰণ কৰাৰ অভিযোগত বিশেষ কাৰ্যবাহিনীয়ে কালি বিহাৰৰ অভিষেক কুমাৰ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। এই দেশ বিৰোধী কাৰ্যত অভিষেক কুমাৰ সিঙক সহায় কৰাৰ অভিযোগত বিশেষ কাৰ্যবাহিনীয়ে ৰিতেশ কুমাৰ সিঙক আটক কৰে। সোধা পোছাৰ অন্তত বিশেষ কাৰ্যবাহিনীয়ে আজি লোকজনক গ্ৰেপ্তাৰ কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যদিও অহা 4 নৱেম্বৰলৈ শুনানি গ্ৰহণ পিছুৱাই দিয়ে। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্টট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন 4 নৱেম্বৰলৈ পিছুৱাই দিয়ে। এই কথা সদৰি কৰি বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 122জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। অৱশ্যে গোচৰত সাক্ষী হিচাপে অন্তৰ্ভুক্ত হৈ থকা সকলোৰে সাক্ষ্য গ্ৰহণৰ প্ৰয়োজনীয়তা নাই বুলি বিশেষ লোক অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে।
2: আমি অলৰেডি টীমৰ লগত কথা পাতিছোঁ, তাৰ পৰা দেখা যায় যে প্ৰায় আধা আমি কৰ্তন কৰিব লাগিব, কাৰণ চব 86খন ইনফৰ্মেণ্ট আছে, FIR আছে, তাৰে ইনফৰ্মেণ্ট আছে 86জন। তে সেইকেইজনক এক্সামিন কৰি আৰু একো লাভ নাই বুলি ভাবোঁ, কাৰণ FIR সদায় এখনেই হয়, সেইখনক অলৰেডি কৰা হৈছে PW1 হিচাপে। তো সেইকাৰণে আৰু মই ভাবোঁ কোনো তেনেকুৱা দৰকাৰ নাই, কাৰণ চববিলাক কেছ FIRবিলাক আল্টিমেটলি এমালগেমেট কৰি এখনেই কৰা হৈছে, এটাই কেছ কৰা হৈছে।
1: তেওঁ জনোৱা মতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখন কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ইপিনে প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্ৰদান আজি সম্পূৰ্ণ হয়। আজি সাক্ষ্য প্ৰদান কালত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই ৰূপকমল কলিতাক জেৰা কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। আজিৰ শুনানিত চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। সেই অনুসৰি কাইলৈ অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব। সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত আজি সেৱা সেতু অভিযান উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। আজি পুৱাৰে পৰা শিবিৰত সেৱাৰ ব্যৱস্থা আৰম্ভ হয়। সেৱা সংকল্প অভিযানৰ অধীনত ডিব্ৰুগড় জিলাত আজি খণ্ড

0: পৌৰসভা পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহ আৰম্ভ হৈছে। চৰকাৰী সেৱা আৰু আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত ৰাইজৰ উৎসাহজনক সঁহাৰি দেখিবলৈ পোৱা যায়। নাহৰকটীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত খণ্ড পৰ্যায়ৰ শিবিৰটো স্থানীয় বিধায়ক তৰংগ গগৈয়ে উদ্বোধন কৰে। শিবিৰটোত প্ৰায় 300ৰো অধিক লোকে স্বাস্থ্য গ্ৰহণ কৰে। একেদৰে নাহৰকটীয়া, নামৰূপ আৰু চাবুৱা পৌৰসভাতো স্বাস্থ্য শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰসমূহত ৰাইজে নাক, কাণ, ডিঙি, চকু, স্ত্ৰীৰোগ, দাঁত, হাড়ৰ ৰোগ, মানসিক ৰোগ আৰু শল্য চিকিৎসা বিশেষজ্ঞৰ লগতে আয়ুষ চিকিৎসকৰ পৰামৰ্শৰ সুবিধা লাভ কৰে। সেৱা সংকল্প অভিযানৰ অধীনত অনাগত দিনসমূহতো জিলাখনৰ বিভিন্ন প্ৰান্তত শিবিৰসমূহ অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰিৰ পি এম শ্ৰী আঞ্চলিক হাইস্কুলত আজি অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। যোৱা 17 ছেপ্টেম্বৰৰ পৰা অহা 17 অক্টোবৰলৈ ৰাজ্যত চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে এই অভিযানত পি এম পোষণ আঁচনিৰ অধীনত নিয়োজিত ৰান্ধনি আৰু সহায়িকাসকলক চেক তথা প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। ব্লক পৰ্যায়ৰ এই অনুষ্ঠানত মন্ত্ৰী পেগুৱে সেৱা সংকল্প অভিযানৰ উদ্দেশ্যৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ লগতে কেতবোৰ ব্যক্তিগত বিদ্যালয় সন্দৰ্ভত চৰকাৰী নিৰ্দেশনাৰ কথা উল্লেখ কৰি এইদৰে কয়।
1: শিক্ষা ব্যৱস্থাটো কিছুমান নিৰ্দিষ্ট নীতি নিয়মৰ মাজত আমাৰ যিমানবোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে তেওঁলোকৰ কাৰণে 2006 চনতে মানে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট আইন এখন পাছ কৰা হৈছিল। গতিকে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট 2006 তাৰ বিধি পালন কৰি আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ পৰিচালিত হ'ব লাগে। ইয়াৰ কাৰণে এখন ৰাজ্যিক কমিটি আছে, কমিটিখনে দেখিছে যে কিছুমান বিদ্যালয়ে সেই নীতি বিধিবিলাক পালন কৰা নাই, গতিকে ব্যৱস্থা গ্ৰহণ কৰিছে।
0: ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাত সেৱা সংকল্প অভিযান আৰু সেৱা সেতু অভিযানৰ বিশেষ সেৱা শিবিৰ মুকলি কৰে। জিলা আয়ুক্ত চিমি কৰণৰ উপস্থিতিত তামোলপুৰ দুৰ্গা মন্দিৰত হোৱা এই অনুষ্ঠানত মন্ত্ৰী শ্ৰী দৈমাৰীয়ে কয় যে ৰাইজৰ পদূলিত চৰকাৰ মূল মন্ত্ৰৰে চৰকাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াই আহিছে। তামোলপুৰ উন্নয়ন খণ্ডৰ সহযোগত আয়োজিত এই শিবিৰত অৰুণোদয়, আয়ুষ্মান ভাৰত আৰু স্বাস্থ্য সেৱা, পি এম কিষাণ সন্মান নিধি, পি এম সূৰ্যঘৰ, নতুন ৰেচন কাৰ্ড, পি এম আৱাস যোজনা, ই শ্ৰম আৰু সামাজিক সুৰক্ষা বীমা যোজনাকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ পঞ্জীয়ন, আবেদন গ্ৰহণ আৰু তাৎক্ষণিক সমাধানৰ সুবিধা দিয়া হয়। খণ্ড উন্নয়ন বিষয়া দেৱকুমাৰ বসুমতাৰীৰ তত্বাৱধানত আয়োজিত এই কাৰ্যসূচীত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে জনসাধাৰণলৈ পোনপটীয়াকৈ সেৱা আগবঢ়ায়।
2: বিপিএফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ বি টি চিৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান আজি কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ অংশ হিচাপে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কাৰ্যবাহী সদস্য আৰু এম চি এল এসকলৰ সৈতে দুটমাৰ থুলংগাপুৰীত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু বাটিপাৰাত বড়োলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বি টি চি বিধানসভাত উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহেন দৈমাৰীয়ে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে বডুফা নগৰৰ বি টি চি সচিবালয় খেলপথাৰত এখন বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি টি চিৰ এবছৰীয়া বৰ্ষপূৰ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বি টি আৰত শান্তি আৰু প্ৰগতিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি মল্লবৰুৱাই ভাষণত উল্লেখ কৰে। বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জিলাখনৰ বিভিন্ন ঠাইত মুঠ 711 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেইবাটাও প্ৰকল্প আজি মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ উচৰ্গা কৰে। মুখ্যমন্ত্ৰীয়ে অভয়পুৰীৰ খোৰাগাঁৱত 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত আদৰ্শ আৱাসিক বিদ্যালয়, টুলুঙিয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ 11 কোটি টকীয়া আন্তঃগাঁথনি, অভয়পুৰী সৃজনগ্ৰামত থকা শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ 6 কোটি টকীয়া আন্তঃগাঁথনি আৰু সদৰ চহৰৰ কাষতে থকা বীৰঝৰা চাহ বাগিচাৰ আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ 3 কোটি টকীয়া আন্তঃগাঁথনি ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 17 ফুট উচ্চতাৰ কোচ ৰজা নৰনাৰায়ণৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও অনাৱৰণ কৰে। তেওঁ ভাষণত বঙাইগাঁও ৰাইজে অচিৰেই এখন অভিযান্ত্ৰিক মহাবিদ্যালয় লাভ কৰিব বুলি উল্লেখ কৰে। এই সভাত স্বাস্থ্যমন্ত্ৰী অশোক সিংহল, ৰাজ্যমন্ত্ৰী কেশৱ মহন্ত, বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, বঙাইগাঁও বিধায়িকা দীপ্তিময় চৌধুৰী আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীও উপস্থিত থাকে। ৰাজ্য চৰকাৰ জলসম্পদ বিভাগৰ ঢকুৱাখানা জলসম্পদ সংমণ্ডলৰ অধীনত দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ নিৰ্মাণ কাৰ্যৰ আজি আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰ প্ৰথমখন আঁচনিৰ অধীনত কঢ়া নদীৰ মৌখোৱা মথাউৰিৰ উচ্চতা বৃদ্ধি আৰু সবলীকৰণ কাৰ্য ৰূপায়ণ কৰা হ'ব। দ্বিতীয়খন আঁচনিত চাৰিকৰীয়া নদীৰ হুজগাঁও, মানিকপুৰ চেতিয়াগাঁও আৰু

অৰ্জন কৰে। হিয়ান্স ডেকাই ছখন খেলৰ পৰা 5.5 পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান লাভ কৰে। হিৰণ্য দাসে 5 পইণ্টেৰে তৃতীয় স্থান লাভ কৰে। মৈত্ৰৱ বড়ো আৰু গৌৰৱ শৰ্মাই 4.5 পইণ্টকৈ অৰ্জন কৰি চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ পৰিবহণ আৰম্ভ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল ভোটকেন্দ্ৰলৈ ৰাওনা। পাকিস্তানৰ চোৰাংচোৱা সংস্থাক দেশৰ গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত পুনৰ এজন লোকক অসম আৰক্ষীৰ গ্ৰেপ্তাৰ। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। নমস্কাৰ।